zhen de bin duo jiang gu yir bo de la ga san gan ni ma ro sha zu da na ren jia xian jia de ri da zhe se bu ni ma sha bi zam le sa xiu zhong de yu ba zu zhen jia xian jia de ri da tong kar bun da ba ci bi tu la men na zhen ro zhen da yu ba ho xian xiu xin ka zu xi xin ke da ta se yu ba ho nong ta ge chuo pe ta la me zi zhen du ni se yu ba me sha no bu ta zong da li ta ku xia se yu ba lo nin zhou ge xian jiu ri da kong ta la de du xian ri da ju ni me ba ge shu te ye gan la tong du ru jia ge te la ni ma sha da la yir ma ka la xin da da da zu se me wu la se gan la to hu ni ge zhong ge sa xia xi ka jiu ne pe song ba da hu ni ro ke pa cha ye yi zu ri da ke pa cha ye yong zu ri da me je ge do la pa ma ti ge sa xiao ta da la zhe du xia na qiu ta jer bo ser ba an le ma zhe be du ge te ka ri hu xi u a ku je la ye la ma ngo ta xiao pe li na ba song ba da la an zhe tung mo ke sa nor ge da de ta da ju pe chen na la ma rum bo xie ge ti ge sa xiao te ri da han ni ro ge xia na jer bo ser ba te hen me ge la gu du zi ne di yu ba da hu ni ma ti ye ge ce la xia ni ge ro ge sa xia ni ro ni ma ta ge yi zu ri da ni ma ta ge yong zu ri da ku du da ba le de ce bi ge na lo ni ge rong ge sa cha da ne pho dang nam ka chum zo ge na na ni ro cha na ge bo ser ba cha na chum cha ge bo du ge le ma ce bi pho gu na pu da na ro bi tu la pa tin ko tu ru sho bi mo ka la tan tre tu da ma ko da lu tu ru sho bi tha ka ja da na ko ha lo ge de to mo ta la to da da bi sin do an ro na de hi te ka ti za ko tu ji lo ne me ko tu ji ke la cha zo ge ri de de ka cha ze ser ba to so cha to ge kum ba ki ke yu ba yong ge ta don te ba ta don la mer ya ku de zo ju ta na tu na ki ha lo chob ji zo ju lo ma nam ka ji da yu ba yong se kyo ma da te ba ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ta han do wan ro na lung zu gi ga la to ne mo na ta na ya le ni gu tu so kong da ta so ka lo gi gu da ta ber na ling ye sa bi ta hu lin kar gi sa sha la ce bi yun bi gi tu la ta ya chang gi ke pa ta ye yi zo ta da la ce du lin je la ma ke sa jer bo pon lo ke don ser bo par la ton ba ton nyam ta sha na jer bo so ton ba don ka bo ka to shong gi tu la sha na jer bo gi che yu ta la ne gi che le sha for zam zam da kha che le ta khun zam zam da mo la ta na ton sho ta ton la yang na du song ka la te ja dan de la gi cho dun na so ser ba an ki ku ji che ba mo ko ra yin ba ta gi shu da तो हुशानाक चुन तो जरबो सर्वती गेतान दो वन रोनाक चम की गंतोला ना जन मेचे छिन या को रे पुरगु म मरता मरता चुन गोला को ले से मोरी लुला को ले से टाबी डा छोर दो ते इन ला इन ना सम दो डब्लू सम बे मते छि दे दा जरबो टप टप डाडा दी पापुंग से पोलु डाडा दी मा आमे सु ले डाडा दी तो वन बो छन ले डाडा पोसु गु नि मा तरन दंग इतम नक दिख पा छा जे नि यो छिन गोला मा ला ना गो फो मे बी ता ला छो सोन तु दु मु ला तु दु शानाक चुन जरबो सर्वती गेतान ना हु गियो ना ओ मा सो ला जन ले डा छ छिन रि दु तुम नक दिख पा ཁྱས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས ངས